0: ৱাইল্ড লাইফটো বাচি বুলি বাচাই দিবলৈ এইটো বেছি ইম্পৰ্টেণ্ট আছে। কোৱাৰ নিচিনা ৱাইল্ড লাইফটো প্লাণ্টছ বি আছে, এনিমেলছ বি আছে, মাইক্ৰ' অৰ্গেনিজমছ, আমেৰিকান নেটিকা, তো চব ৱাইল্ড লাইফ আছে। আৰু আমেৰিকান নেচাৰো একদম ডেলিকেট বেলেঞ্চ দি বানাইছে ঈশ্বৰৰ পৰা। আৰু এভৰি অৰ্গেনিজম, লিভিং অৰ্গেনিজম, তাই কাৰণ ৰল আলাগ আলাগ আছে। আৰু একটাটো নাথাকিলে এইটো ডেলিকেট বেলেঞ্চটো বিয়া হৈ যায়। আৰু এইটো ডেলিকেট বেলেঞ্চ অফ নেচাৰটো কেতিয়া বিয়া হৈ চিষ্টেমটো কলাপ্স হৈ যাব, নেচাৰেল চিষ্টেমটো। আৰু আমি কাৰণ জানোৱাৰ কাৰণ ফৰেষ্ট কাৰণেই নহয় না, আমি কাৰণ সবচে ডাঙৰ লছটো, ডাঙৰ চকুমটো এইটো মানুহৰ কাৰণে হ'ব। এইটো কাৰণে ৱাইল্ড লাইফটো বেছি ইম্পৰ্টেণ্ট আছে।
1: Protecting wildlife isn't just about saving animals for their own sake, though that is a noble cause. They're fundamental to maintaining the health of our planet, supporting human societies, enriching our lives with beauty and wonder, and fulfilling our ethical obligations. By working together to protect and conserve our wildlife, we are truly investing in a healthier, more vibrant future for everyone in Nagaland.

0: Okay. Bye.
1: Bye-bye.
0: Bye.
1: হয় লিষ্টাৰ সেইটো দেখিছে মূল বাসু মাতৃ আৰু তাইক গানা একদম ভাল কৰি দিছে আৰু গানাবে একদম ভাল ৰিকুৱেষ্ট কৰি দেখিছে ফ্ৰম দ্য মুভি ৰান গানা নাম আছে চেইন হু চেইন হু এণ্ড মিউজিক দিছে হিমেশ ৰেশমীয়া লিৰিক্স সমীৰ আৰু এইটো মুভিতে আপুনি গান অভিষেক পচান আৰু ভূমিকা চাওলা দেখিব আপুনি গান শুনি কিনে এনজয় কৰিবি এইটো আছে ফ্ৰম দ্য মুভি ৰান

একদম খুশি পাইছে। তো দুর্গেশজি, এনেকাই শুনি থাকিবি আৰু ইয়েছ, এনেকাই গান ভাল ভাল কৰি কিনে বহি থাকিবি আৰু গানবে একদম ভাল ভাল বজাই দিব আপনি গানে। গানা নাম আছে যাদু তেৰি নজৰ ফ্ৰম দ্য মুভি দৰ। গানা কুটিছে উদিত নারায়ণ, মিউজিক দিছে শিৱ হৰি এণ্ড লিৰিক্স আনন্দ বক্সী, আৰু এইটো পিছতে ফ্ৰম দ্য মুভি হিৰো নম্বৰ ওৱান। গানা লগা নাম আছে সোনা কিতনা সোনা হে। গানা কুটিছে উদিত নারায়ণ and Alka Yaknik, music di Chanan Milan, lyrics Samir, aro tade abdikan dikhiwo Arjun San laga favorite actor Govinda and yes Karishma Kapoor. Abdikan thuni kina enjoy kurbi aro idu dida gito ekdam bhalase apni ange dedicate kuri ase.